0: হ্যালো, ফরমাইশ।
1: হ্যালো স্যার, নমস্কার।
0: নমস্কার
1: স্যার, আপনি কেনেকুৱা আছে?
0: মই খুব ভাল আছো, আপনি?
1: স্যার, মই বর্তমান ভালে আছো বাৰু।
0: আচ্ছা,
1: হয় হয়। আৰু স্যার, মই কৈ আছো শরত দুৱৰাই, বিশ্বনাথ গহপুৰ নিগম গাঁৱৰ পৰা।
0: ওকে, শরত দুৱৰা জি, আৰু কেনেকুৱা আছে তা আজি কওক।
1: স্যার, আজি কাহনা প্যাৰ হে ফিল্মখনৰ যিকোনো এটি গীত শুনাই দিলে হব মোক।
0: আচ্ছা, যিকোনো এটা না? ওকে ওকে, ঠিক আছে। আৰু কাৰ লগত শুনিব
1: স্যার? প্রথমতে তো আপোনাক এই গীতটি শুনাব বিচাৰিম।
0: ওকে, থ্যাংক ইউ।
1: আৰু মোৰ লগতে শুনিব অমল বসুমতাৰী, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, নীলোৎপল দুৱৰা, মন্টু বৰুৱা, দিনেশ শৰ্মা, চম্পী দত্ত, লগতে হেল্ল' ফৰমাইচৰ লগত জড়িত থকা প্ৰতিগৰাকী শ্ৰোতালৈ আগবঢ়াব বিচাৰিছো।
0: অ'কে, তহৰ দুৱৰা দা, কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনো আপোনাৰ পচন্দিতা গান।